0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ পাঁচগৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, বাতৰি সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক পিতং বাতৰি। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সত্ৰীয়া শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। বঁটা লাভ কৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে।
1: মনৰ আশা পূৰ্ণ হোৱা যেন লাগিছে। অতৰ দিনৰ পৰা এই নাটকতে একানপতীয়াকৈ লাগি আছো। মোৰ লগত কাম কৰা যিসকল সহশিল্পী, কিছুমান নাইকিয়া হ'ল, কিছুমান এতিয়াও আছে, সকলোকে ধন্যবাদ জনাইছো অসমবাসী ৰাইজলৈ। এই বঁটাটোৱে মোৰ সন্মান তথা মই ভাৰতবৰ্ষত এগৰাকী নাগৰিকত্ব যে নতুনকে পালো এনেকুৱা অনুভৱ হৈছে। আকাশবাণীলৈ মোৰ খুব নিবিড় সম্পৰ্ক, একেবাৰে সৰু কালিৰ পৰা মইনা মেলৰ পৰা আদি কৰি গোটেই সুদীৰ্ঘ জীৱন মই জড়িত হৈ আছো আকাশবাণীৰ লগত, আৰু মোক অভিনন্দন জনোৱাৰ বাবে মই অত্যন্ত সুখী হৈছো।
0: সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা শিল্পী হীৰকজ্যোতিয়ে এইদৰে মনৰ কথা প্ৰকাশ কৰে।
2: আজি এটা বিশেষ দিন, এটি বিশেষ মুহূৰ্ত, ইমান এটা ভাল সন্মান আমালৈ প্ৰদান কৰিলে, অৰ্থাৎ আমাক যোগ্য বুলি ভাবিলে। গতিকে তাৰ কাৰণে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো, আৰু আজি গুৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো, IPTIলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু মোক এইখিনি যি মই আজি বঁটা পালো বা যি এটা সন্মান পালো, আজিৰ তাৰিখলৈকে যিখিনি মানুহে মোক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ আনিলে, গতিকে প্ৰত্যেকগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতাৰ কীৰ্তাঞ্জলি অৰ্পণ কৰিছো। আৰু এতিয়া যদিও বঁটাটো পালো, ভয়ো বাঢ়িল আৰু দায়িত্বও বাঢ়িল, গতিকে আটাইৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে অনাগত সময়ত আমি যাতে আৰু কাম কৰি যাব পাৰো, প্ৰতিগৰাকীৰ পৰা আশীৰ্বাদ বিচাৰিছো।
0: কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিভাগটোৰ কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষকৰ খালী পদৰ তথ্য শিক্ষা সেতু এপৰ পৰা লাভ কৰা হৈছে। খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমান সংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই বিষয়টোতো গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নিযুক্তিৰ বিজ্ঞাপন শাখাৰ পৰা নিযুক্তি লাভ কৰালৈকে এই দীঘলীয়া সময়ছোৱাত বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু ভালেসংখ্যক পদ খালী হৈ পৰে। সেয়েহে এইবাৰ নিযুক্তিৰ সময়ত 2027 চনৰ 31 মাৰ্চৰ ভিতৰত কিমান পদ খালী হ'ব সেই বিষয়টোত বিশেষভাৱে নজৰ দিয়া হ'ব যাতে খালী পদসমূহ সঠিকভাৱে পূৰণ হয়।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ কৰা হ'ব। তেওঁ কয় যে NDA সদায়ে ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। NDA চৰকাৰে যোৱা 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ যে শুদ্ধ আৰু সঠিক সেয়া প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্ছ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 চনৰ ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027 চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ সৰবিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতে লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পোষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব আৰু EY পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণী বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
1: অহা 5 বছৰ যি ধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যি ধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পোষ্ট মেলন নিৰ্মাণত দেখিলোঁ, তাক জামচন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যদি এছেছমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছ এটা 5 বছৰত এটা 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছোঁ যে যি ধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছোঁ, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যি ধৰণৰ ৰেছপঞ্চ আৰু আমি যি ধৰণৰ অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনচাৰ্টেই হওক, লাইভ ইভেণ্টছ হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
0: অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু EY পাৰ্থেননৰ সহযোগত বুক মাই শ্ব'ই গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্ণিং লাইভ মিউজিক ইকনমি ইন টু এ টুৰিজিম মাল্টিপ্লেয়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিশদ পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি কোৱা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰি

0: ঘৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যান জঁটৰ সমস্যা আৰু আমোলাপট্টি উড়ন সেতু তথা মানকটা ৰোডৰ ৰেলৱে অভাৰব্ৰিজৰ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰত গধুৰ বাহন আৰু মজলীয়া বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। লোক নিৰ্মাণ বিভাগৰ পথ শাখাৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি পথ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যান জঁট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা সম্ভাৱ্য বিপদক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। এই বিষয়ে সন্দৰ্ভত 3 জুনত অতিৰিক্ত পৰিবহণ জিলা আয়ুক্তৰ নেতৃত্বত ব্যৱসায় সন্থাৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ লগত আলোচনা অনুষ্ঠিত হয়। এই নিৰ্দেশনা অনুসৰি গধুৰ আৰু মজলীয়া যান বাহনসমূহ নগৰৰ ভিতৰত নিশা 9 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে প্ৰৱেশ চলাচল আৰু সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হৈছে। নগৰত প্ৰৱেশ কৰা সকলো ধৰণৰ গধুৰ আৰু মজলীয়া যান বাহন ডিব্ৰুগড় বাইপাছ হৈ চাউলখোৱা পথেৰে চলাচল কৰিব লাগিব। ডিব্ৰুগড় যান বাহন আৰক্ষীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় যান বাহন পৰিকল্পনা প্ৰকাশ কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি 3য় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাৰ বাবে 78টা পদৰ বিপৰীতে 41,695গৰাকী চাকৰি প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। এটা পদৰ বাবে 535গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাটো উদ্বেগজনক বুলি অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দীৰ্ঘতম সময়ৰ বাবে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীলৈ পৰিগণিত হোৱা উপলক্ষে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচী সম্পৰ্কীয় বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকততেই প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম নতুন মাইলষ্টোনত উপনীত হৈ ভাৰত মণ্ডপমত মোদী, মোৰ বাবে দেশৰ জনগণ ঈশ্বৰৰ প্ৰতিমূৰ্তি। দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত একেটা বাতৰিৰ শিৰোনাম সৰ্বাধিক কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী, অভিলেখৰ বাবে মোদীক প্ৰশংসাৰে উপচালে কেন্দ্ৰীয় মন্ত্ৰীসভা NDA। দি চেণ্টিনেল কাকততো বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। ইফালে 8খন দেশৰ অংশগ্ৰহণেৰে আজি ফুটবল বিশ্বকাপ আৰম্ভ হ'ব। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16খন ষ্টেডিয়ামত এইবাৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছে। এই বাতৰিটোক দৈনিক অসম কাকতে সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম আজি আৰম্ভ ফুটবলৰ বিশ্বযুদ্ধ, মেক্সিকোত উদ্বোধনী। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলত ব্যাপক বিদ্ৰোহ আৰু বিসম্বাদক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত তুমুল চৰ্চা চলিছে। অসমীয়া খবৰ কাকতে ৰাজনৈতিকভাৱে নিশ্চিন্ন হোৱাৰ দিশে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শিৰোনামেৰে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ 5গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11

0: ここまで。
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায়দান কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষা আৰু জৰুৰী চিকিৎসা সেৱা চিহ্নিত কৰাৰ বাবে কহৰাৰ ৰাজ্যিক পশু চিকিৎসালয়খন সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণৰ শিবিৰ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰে ইথানল মিহলি পেট্ৰলৰ কেইবিধমান প্ৰকাৰৰ ওপৰত আৰোপিত আবকাৰী শুল্ক ৰেহাই দিছে। মানকাছৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহিবুৰ ৰহমানে আজি 1,86,00,000ৰো অধিক টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ তিনিটা পথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ধেৰেকণিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
2: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলিউই আদুনথু লামজিৰ আৰ্জিকলংপো লামজিৰ কেথান পঞ্জীয়া বাং সুৰেশ তিমু লামজিৰ আঠিপিকে ইংলং চাই কেটিকি লাপেনতে ইংলংগে পাকলাম পেন কেটিকি আপুঠাক আৰ্জিক সেনা সুৰেশ তিমু পেন কেথান লামজিৰ
3: ইংলং কিহুত কেপাকলাম পেন সাই কাটিকি লাপেন ইংলং মালম সাই চটিকি আরাত আত্মমাফান আলে কেপাদু সাই কাটিকি আরেন মতে এগ্রিকালচার পেনকে তেরেস পুকে ইংলং কারলেং আলং একেং পেনকে দাম দন্দন আসন লংলে কিহুত পেন হিদি আজায় আসন কেসন সে পেন সাই চটিকি পেন আলে চেপাদু পন পেন চেপারেং ই হ্যালো তেরেস পুকি পুদাম তেরেস পেন সাই কাটিকি পনলো পুলোতে ইলিতুম হর কে অং আঠাক আলংলে কাংলেম ল্যাং কিলি কানাহক হাইহুই পেন জক পনপো লাপেন দোয়ান হর লাপেন ল্যাং সিতামে সাই কাটিকি আলং এন পনলংপো ঝুম মাতে ইংলং আরিত কাটিকি কে ফিসার ফুসার আরনি পেন কাটিকি পনবম আসাইলো লাসো কাটিকি আলং ইংলং আলং লে আলং রামপান পেন মে কাই লাপেন বুন কেরে আসাই ডেং পনপো লাসো ডেট আফিত সক ঠেংথে হান আমু রিক পেন নং পনপো লাসন ইলং আদিম পেন ইফং ফংনি ক্লেম্প আলং কাপ্রেক চেতেরেক ঠুপো লাসন সি আনিংকান নিংকান তা রুই বম তিতি লাসন আসাই কাতিকি কে লংলে ফেলাং ঠেংপি ঠেংপ্রাং আফান কানাহক

মোৰ এজন জেডি চুবুৰীয়া আছে, গোটেই চুবুৰীয়াটোৱে চলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খন বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ

0: প্রতিযোগিতা। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকাশ বিকশিত ভাৰতৰ দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনীয়তা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, দক্ষতা, নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী গোবৰ্ধনত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বেকী নৈৰ মথাউৰি নিৰ্মাণৰ কাম বুজ লয়। পূৰ্বতে বাক্সা জিলাৰ নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিশ্ববেংকৰ অনুদানেৰে এই মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও 640 মিটাৰ দৈৰ্ঘ্যৰ কাম অসম্পূৰ্ণ হৈ আছিল। এই অসম্পূৰ্ণ অংশৰ নিৰ্মাণ সোনকালে হ'ব বুলি প্ৰকাশ কৰে। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধ খননৰ প্ৰসংগত কয় যে মথাউৰিৰ কাম কৰোতে বা আন যিকোনো অৱস্থাত অবৈধ খনন কোনো কাৰণতে সহ্য কৰা নহ'ব।
1: প্ৰায় 4,93,00,000 টকা ব্যয় সাপেক্ষে এইখিনি যদি কিবা কাৰণত যদি কৰা নহয় তেতিয়াহ'লে আল্টিমেটলি আগন্তুক দিনত গোবৰ্ধনা গামেৰিগুৰিকে আদি কৰি গোটেই উত্তৰ অঞ্চল আগন্তুক দিনত পুনৰ মানে জলমগ্ন হ'ব। যেনেকুৱাকৈ আমাৰ 2004 চনত হৈছিলে, 8 চনত হৈছিলে, 9 চনত হৈছিল। গতিকে সেইকাৰণে আজি মই গুৱাহাটীৰ পৰা আহি পোনে পোনে ইয়াতে আহি ডিপাৰ্টমেণ্টৰ বিভাগৰ আমাৰ এডিচনেল চিফ ইঞ্জিনিয়াৰ আছিলে, পুলক চৌধুৰী আছিলে, বিভাগৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে, এওঁলোকৰ লগত মই চাই পেলাই আমি দেখিছিলোঁ যে এইখিনি কৰাৰ প্ৰয়োজন আছে। গতিকে আগন্তুক দিনত এইখিনি কৰাৰ কাৰণে আমি আমাৰ বিভাগৰ পৰা আমি যি প্ৰচেষ্টা কৰিবলৈ কৰিম আৰু এই ক্ষেত্ৰত যদি আমাৰ কিবা এলেৰ প্ৰয়োজন হয় বা গছ গছনি কাটা যোৱাৰ কাৰণে যদি কিবা ফুটিবনো কথা আহে সেইখিনি কথাও আগন্তুক দিনত বিভাগীয়ভাৱে নিশ্চিত ওপৰত এইখিনি আমি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম।
0: তেওঁ সাংবাদিক আৰু সচেতন নাগৰিকসকলকো এনে অবৈধ কাৰ্যকলাপ দেখিলে তাৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ শ্ৰীদাসৰ এই পৰিদৰ্শনকালত বিভাগীয় উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোকনিৰ্মাণ বিভাগক মৰিগাঁও জিলা চিকিৎসা

0: মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিষয়ে যাতে ৰাইজ অৱগত হয় তাৰ বাবে জনপ্ৰতিনিধিসকলে প্ৰতিমাহে নিজেই উন্নয়নখণ্ডলৈ গৈ ৰাইজক সজাগ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। মৰিগাঁও জিলাত চৰকাৰী সাহায্যৰে মৎস্য উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্ৰীমতী নেওগে মীন বিভাগক বৃহৎ পৰিসৰত পৰিকল্পনা কৰিবলৈ আহ্বান জনায়। তেওঁ মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰ্যালোচনা কৰি বেটী বচাও বেটী পঢ়াও অভিযানৰ অধীনত শিক্ষা বিভাগৰ সৈতে লগ হৈ সজাগতা অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ উদ্যোগত বিশেষ পদক্ষেপ লোৱা হৈছে। জিলাখনত চলিত বৰ্ষত 11খন বিদ্যালয়ৰ বাবে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে এই যাতায়াত সেৱাৰ শুভাৰম্ভ কৰা হয়। এই পদক্ষেপৰ অধীনত জিলাখনৰ প্ৰায় 25খন বাগিচাৰ 11খন বিদ্যালয়ৰ 480গৰাকী শিক্ষাৰ্থী বিনামূলীয়াকৈ যাতায়াতৰ সুবিধা প্ৰদান কৰা হ'ব। দূৰণিবতীয়া ছাত্ৰ ছাত্ৰীসকলে কোনো অসুবিধা নোহোৱাকৈ নিৰাপদে বিদ্যালয়লৈ অহা যোৱা কৰাৰ সুবিধা লাভ কৰাৰ ফলত তেওঁলোকৰ উপস্থিতি নিয়মীয়া হ'ব বুলি আশা কৰা হৈছে। শিৱসাগৰ জিলা শিক্ষা বিভাগে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বেগৰ সৰ্বাধিক ওজন 1.5 কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 2.3 কিলোগ্ৰামৰ ভিতৰত, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে 4.5 কিলোগ্ৰাম আৰু দশম শ্ৰেণীৰ বাবে সৰ্বাধিক 5 কিলোগ্ৰাম নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এইদৰে কয়।
1: এই নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুযায়ী স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিলে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বেগৰ বিভিন্ন ওজন সন্নিৱিষ্ট কৰিছে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অৱস্থা শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি। এই চৰকাৰী নিৰ্দেশনাটোকে শিৱসাগৰ জিলাত বলবৎ হোৱাকে যোৱা 6 জুন তাৰিখে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ল। ইয়াৰ উল্লেখ আছে যে চৰকাৰী হওক বা বেচৰকাৰী খণ্ডৰ হওক, সকলো খণ্ডৰ বিদ্যালয়ে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল বেগৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ওজন, সেইমতে তেওঁলোকে যাতে বিদ্যালয়লৈ অহাৰ ব্যৱস্থাটো।
0: উল্লেখযোগ্য যে এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও পৰিদৰ্শক ডঃ বৰাই জানিবলৈ দিয়ে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰববী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱনিৰ্বাচিত বিধায়ক দলৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন খণ্ডত সম্ভাৱ্য চি এছ আৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত চৰাইদেউৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জিলা আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, মাহমৰা সমজিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ লগতে অইল আৰু অ' এন জি চিৰ উচ্চপদস্থ চি এছ আৰ প্ৰতিনিধিসকল আলোচনাত উপস্থিত থাকে। এন ডি এ চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে তেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: বিশেষ ন্যায়াধীশৰ আদালতে আজি অসম মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰীৰ গোচৰত

0: অভিযুক্ত প্ৰাক্তন বিষয়া পদ্মকান্ত হাজৰিকাৰ জামিন আবেদন নাকচ কৰে। আদালতে আন তিনিজন অভিযুক্ত প্ৰাক্তন বিষয়া নৰেন চন্দ্ৰ বসুমতাৰী, বীৰেণ সিং অধিকাৰী আৰু জ্যোতিষ শইকীয়াৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। উল্লেখযোগ্য যে মীন উন্নয়ন নিগমৰ কেইবা কোটি টকীয়া কেলেংকাৰীৰ গোচৰত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মীন নিগমৰ মুঠ নগৰাকী বিষয়াক নিলম্বিত কৰিছিল। মাজুলী আৰক্ষী আৰু আবকাৰী বিভাগে আজি 1500 লিটাৰ অবৈধ বিলাতী সুৰা ধবংস কৰে। আদালতৰ নিৰ্দেশ অনুসৰি কমলাবাৰী ঘাটৰ সমীপৰ দৰবাৰ চাপৰিত ধবংস কৰা এই বিলাতী সুৰাখিনিৰ মূল্য 14 লাখ টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে এই সংক্ৰান্তত 19 জন ব্যৱসায়ীক আটক কৰাৰ লগতে 16টাকৈ গোচৰো ৰুজু কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্দিয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: যোৱা মাহকেইটাত মাজুলী আৰক্ষীৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে যি অভিযান চলোৱা হৈছিলে সেই সংক্ৰান্তত আমি বৃহৎ পৰিমাণে সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই ক্ষেত্ৰত গোচৰ ৰুজু হৈছিলে। মুঠ 16টা গোচৰ ৰুজু হৈছে আৰু তাৰ ভিতৰত 19 জন আমি অভিযুক্ত কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু জব্দকৃত সুৰা যিখিনি আমি আজি ইয়াত নষ্ট কৰিছোঁ বা ধ্বংস কৰিছোঁ সেইখিনিৰ পৰিমাণ হৈছে 1475.725 লিটাৰ, মানে 1400 লিটাৰৰ ওপৰ সুৰা আমি আদালতৰ নিৰ্দেশ মৰ্মে আজি ইয়াত আমি নষ্ট কৰিছোঁ। কিন্তু বহুত দূৰ বাট আমাৰ এতিয়াও যাবলৈ আছে, কিয়নো দেখিছোঁ যে এতিয়াও কিছুমান ঠাইত কম সৰু সুৰাকৈ আগতকৈ অৱশ্যে বহুতখিনি কমিলে, নিয়ন্ত্ৰিত হ'ল, কিন্তু এতিয়াও বহুত ঠাইত চলি আছে সৰু সুৰাকৈ। সেইখিনিৰ বিৰুদ্ধেও আমি অভিযান অব্যাহত ৰাখিছোঁ। 1475.725 টকা।
0: নগাঁও চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত সঘনে সংঘটিত পথ দুৰ্ঘটনাৰ সমস্যা ৰোধ কৰিবলৈ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলা পথ সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে চলোৱা এই পৰিদৰ্শনকালত একাংশ লোকে পথৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ক্ৰছিং আৰু ডিভাইডাৰ ভাঙি সৃষ্টি কৰা বাট আদিৰ দৃষ্টিগোচৰ হয়। ইয়াৰ ফলত পথচাৰীৰ লগতে যাত্ৰীসকলৰ বাবে যাতায়াত বিপদজনক হৈ পৰিছে আৰু সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পথৰ এই অবৈধ ক্ৰছিংসমূহ বন্ধ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলত শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খনকৈ বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা। আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা।
2: সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।